0: རྒྱལ ནུབ ན ཐབག ཏོ བ སུང ཡ ར ཇོསེཕ ཁན ན ཇོསེཕ ཁན ན མ་ ཁན ན མ་ ཨེ གི ཡུན시 ད ཁོང군 ཏ་ཁ སུང ཡ ར ཨེ ན ཨེ བ ད ཡ་མ་བཏི ན ཨིན་རབེ ཨེ ན ཨེ བ ད ཡ་མ་བཏི ན ཨིན་རབེ མ་མ་ ན ཨེ ན ཁོབ་ཏ་ ཧ་ཁ རེ
1: ཡ་ཨ་མ་ ཐུང གསེ་ནེ ཁ་ཡང་ཡང་ལ་དན་ན་
0: ཡ་ཨ་ཡ་ཞུ་ནེ
1: ཨ་ང་ཅིན་ཅུ་ལོ་ཡིན་ཏུང་ཁ་ཟ་ལ
0: ཨ་ཁ་ནེ ཨ་ཡ་ན་ ཨ་ཁ་ནེ
1: མ་སི་དེ་མ་ཡུ་མ་ཨོ་རབ་ཨ་ མ་ནེ་ཡུ་ཐག་ན་བའི་ནེ ཨ་ཡ་ན་ནུ་དང་ཐེན་ན་ཅིལ་བེ་དེ་སུ
0: ལ་ཁ་ཡ་ ལ་ཁ་ཤ་ན མ་ལ་ཁ་ཤ་ Masa ani surfau yungi wakal leitaba. Masa ani lerfau yungi wakal leitaba. Can I telephone? Can I telephone? Halak lero ya haiduri ra. Yes, kaukhaiga, kaukhaiga, kaukhaiga, kaukhaiga.
1: Hai ma. ওই বা আই ইউ রে ই মা পান গি গেসু ই হাং হাং আমি অ মতম না গা ফত বনে
0: ও হেমা বতি নং হালক লব্রা
1: মনম সি দি কাই নো ও সেই মা ইয়া মা না
0: হাউ ডং টান বদা আই না তো বনে আদু জোসেফ ন নং বু গেট মায়া ফাওয়া থিলক লম্রা
1: হই থিলা আমি
0: ཁྱི
1: ངི ཁྱི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི
0: ངི ངི ངི
1: ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི
0: ངི
1: ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི ངི
0: ऐ चाकम तो सनिंग्रे नशिशे अदो जोसेफ चाक पिजे ने आई दुन केदोरोबा
1: नु मतन जा साबम द पिजे रसे लवाई सि सुमाई हो मई सारे से मोय बाबू ओ पिस थाबक याम कन बरे ने
0: कले थाबक याम कले
1: सोमद सोमद खैतां से थरा ओसे नकोकतो इसिं कितां हाइसे
0: यस यार यस यार यार
1: yare yare nung phadok su yu thaki haire su ai leiba matam da angang sing na khangoi da ba matam da thoku yu ngaw ra ga ti mai isin khangloi do maduni ai na yam ki ja jari su
0: kai gi no ngasi de suk thang la gi sna
1: ngasi do khara thin do khara ba thabak na ga maro la ma kan khri ba wa ba na ai su ngasi di chak chi shum ha moi na lang kare som da som da som da
0: sia
1: he hai ja le do mon chi chu loi so le ni ta u si i sing hai chi di ta khra ga mu lo kho ya po na tie ba
0: she is your nang i sing du ja re ba
1: phare phare khare ti eng lo si la ke